0: কি হলিবি ফাট ফাট গিভ আপ নকৰিবি মই এটা কাম কৰি দুখ পাই হলিবি না ফাট ফাট গিভ আপ কৰিছে বোলে তো নিজৰ লা ৰাস্তা বন্ধ কৰি যায় না হলিবি পেচেণ্ট থাকি এক জিন কিবি ইণ্ডিয়া এনকাৰেজ কৰি কাম কৰি দিব বেছি মোক এনকাৰেজ কৰিছে
1: থেংক ইউ চ' মাছ আপুনি টিচিংগে মাম ভালপৰা আপুনি এনেকুৱা হব আপুনি এনেকুৱা এক্সপিৰিয়েঞ্চেছ আৰু কৈ দিব এনেকুৱা বেছি ভাবা শ্বেয়াৰ কাৰণে আপুনি টিচিংগে থেংক ইউ আমি প্ৰগ্ৰাম সমাপ্ত নকৰাকে দে আপুনি এটা কৈ দিবলৈ মন যায় আছে আমি আমাৰ লিষ্টনাৰ্ছ খাংগে
2: দেখি না ইউটিউব মোকে লৈ না আজি তো মোকে উঠাই নাই হাত নিচিনা আপনি হান কোন কোন শুনি আছে আপনি হান মাইকী খান হব পারে মতা খান হব পারে না বলবি আপনি হান কি জানি আছে আছি নালাগে না মানুষরা কি কি কৈছো বলবি এইটো তো
0: মই নাপাৰে লাইক নিজৰ ইটো খান এম্ব্ৰইডাৰী খান কি কি হাত লা দে মাইকী খান লা ফানে কি কি চিলা লা দে চব পাৰি ইয়াত লা মানুহবি নহয় হলিবি ইয়াতে আহিনে নিজৰ লা টেলেণ্ট ঈশ্বৰবোৰ মোক মোকে কি দিছে না এইটো বি নাজানে হলিবি এনেই ইয়াতে আহেনে কি লাৰ্ণ কৰিছে এইটো বি পেচেণ্ট থাকিনে কৰিয়া দে না এনেই কিনে কয় ফাট ফাট গিভ আপ নকৰিছে বোলে না চব আগে যাব পাৰিব
1: থেংক ইউ চ' মাছ আপুনি টিচিংগে So dear listeners, apni han aji huni paise in interview on the topic on skill development. Ara ami apni ala host ase Mary Binikikon. Thank you.

0: ট্ৰাফিকটো বেছি আছে, হেভি আছে, আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো মডাৰেটলি আছে। এইটো মানুহ ট্ৰাফিকটো ইমান বেছি বি নহয় আৰু ইমান হালকা বি নহয়, এটা হিচাপ দি যায় আছে। আলা গ্ৰাছা ল'ব পাৰিব অল্ড মিনিষ্টাৰ চিঅ' টু জেল কলনি। পি এইচ কিউ জংচন আৰু মেজৰ জংচন মাজতে আছে ক'লে, নৰ্থ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো হেভি আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো লাইট দেখাই আছে। আলাগ ৰাস্তা ল'ব গ'লে যদি পেৰামেডিকেল টু টি মডেল টু আই জি নলিবা লেডিজ মাইল ৰোড এইটো ৰাস্তা ল'ব পাৰিব। ডি চি পি আৰু ৰাজু পইণ্ট মাজতে আছে ক'লে, নৰ্থ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো হেভি আছে আৰু চাউথ বাউণ্ড ফিনিটো ট্ৰাফিক মডাৰেটলি আছে। আলাগ ৰাস্তা ল'ব গ'লে তো টি চি পি টু ৰাজু পইণ্ট নহলিবা পক্স কাটিং টু এন এইচ একে টু চেঞ্চেছ পইণ্ট নহলিবা পুলবাৰী টু কুচুৰচি ক্ৰাউন টু ৰাজু পইণ্ট এইটো ৰাস্তাখন ল'ব পাৰিব। ৰাজু পইণ্ট আৰু চেঞ্চেছ পইণ্ট মাজতে আছে ক'লে, নৰ্থ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো হেভি আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো মডাৰেটলি আছে। আলাগ ৰাস্তা ল'ব ক'লেতো চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তা ল'ব পাৰিব। হাইস্কুল জংচন আৰু চেঞ্চেছ পইণ্ট মাজতে আছে ক'লে, নৰ্থ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো মডাৰেটলি আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দি ট্ৰাফিকটো লাইট আছে। আলাগ ৰাস্তা ল'ব ক'লেতো বেলিগ্ৰাম ৰোড ডি বি এছ নলিবা হাইস্কুল জংচন টু ট্ৰি মডেল ৰোড এইটো ৰাস্তাখন ল'ব পাৰিব। এন এইচ এ কে জংচন আৰু চেঞ্চেছ পইণ্ট মাজতে আছে ক'লে, নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড বি ট্ৰাফিকটো লাইটহে দেখাই আছে। এইটো আছে ৰিয়েল টাইম দি কইমা ট্ৰাফিক লগত জানকাৰী আপুনি আনহনিলে আগে ভৰাই নানি দিবলৈ আছে এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰাম হিন্দী ফিল্ম গান প্ৰগ্ৰাম দে। ফুড ইনটলৰেন্স আৰু এলাৰ্জিছ লগা চিমটমছটো ভমিটিং, ডায়েৰিয়া, পেট বিষা, স্কিন ৰেশ্বেছ, চেহেৰা, জিবা আৰু লিপছ ফুলি যা, শ্বাস ল'বলৈ দুখ পা খান আছে। ইটো খান লগা কাৰণটো খা লোৱা কোনোবা গাঁৱতে নামিলা কাৰণে হ'ব পাৰে। খা লোৱা পেকেটছতে কোনোবা ইনগ্ৰিডিয়েণ্টছ গাঁৱতে নামিলা লগা জানকাৰী খান লিখি কিনে থকাটো ভাল পাৰা ফুৰি ল'বি। ইটো লিখা খানটো এনেকা হ'ব পাৰে, মে কণ্টেইন এলাৰ্জিন, নহয় লিবি লেকটজ ফ্ৰী, গ্লুটেন ফ্ৰী। খা লোৱা গাঁৱতে নামিলা খানটো নাকি নিবি। যোন খান লেকটজ ইনটলাৰেণ্ট আছে তাই খান দুধ আৰু দুধ পৰা বনা চামান খান নাখাব লাগে, আৰু গ্লুটেন ইনটলাৰেণ্ট থকা খানটো আটা ময়দা খান নাখাব লাগে। খা লোৱা পৰা এলাৰ্জিক ৰিয়েকশ্যনছ বেছি হলে ডক্টৰৰ লগতে চাই ল'বি। এইটো জানকাৰী দি আছে ফুড ছেফটি অথৰিটি নাগালেণ্ড। কিছুম চুলাই কিনে টেঙা ফুল খানকে সময় নাপঞ্চা আগে পাকিবলৈ দিয়া খান খা নোৱা কোৰা নিমিতে মানুহ লগা গাঁৱতে বীমাৰ কিছুম ওলাই যায়। আলাগ নহৈ কিনে কেলছিয়াম কাৰ্বাইট যোনটো অলপি খাইলেতো আমখান লগা কলিতা আৰু দোচৰা বডি পাঁচ খান দিবি কেঞ্চাৰ ওলাই যায়। কেমিকেল ইটোতে আৰ্চেনিক আৰু ফছফৰাছ হাইড্ৰাইড থাকে আৰু ইটো খাই কিনে গাঁৱৰ নিমিতে পয়জনাছ হৈছে কৰিলে কমজোৰ, উল্টি আৰু জলপি যায় আৰু পেট, ছাতি, চকু, স্কিন খান্দে জুলীয়া নিচিনা লাগে, নাক, মুখ আৰু গলা খান্দে খুজিলি হয়, শ্বাস লবলৈ দুপি পাই যায় আৰু মানুহ লগা চকু বিয়া কৰি দিয়ে। দাৱাই নাচোলা টেঙা ফল খানটো চাবলৈ বিয়া থাকে, কিন্তু চাবলৈ একদম সুন্দৰ থকা খানটো কেলছিয়াম কাৰ্বাইড চলাই কিনে পাকিবলৈ দিয়া খান হব পাৰে। আমাখান লগা গাঁও নোকচান কমতি হব নিমিতে টেঙা ফুল খান খা লোৱা আগে সদায় ভাল পৰা তোলাবলৈ ইয়াত কৰিবি। ফুড ছেফটি অথৰিটি ডিপাৰ্টমেণ্ট অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা পাব্লিক ইণ্টাৰেষ্ট নিমিতে ইছ্যু কৰি দি আছে।
1: WFM Tracker Band.

0: Hello.
1: Hello.
0: Kunkuese.
1: Lakuilamata.
0: Kiuise gau tik nai niki.
1: Lakuilamata kwasa.
0: Okay. Alop jurpa kobi. Ki gana huni bole mon ase aji?
1: Dil main ke mo na sa.
0: Ha?
1: Dil main ke mo.
0: Alop jurpa ko.
1: Dil main ke mo na.
0: দিল কি কৈছিলে?
1: Main ke mo na.
0: এনেকুৱা ফিল্মটো নাই নেকি? দিল হে কে মানতা নাহি কোৱা আছে নেকি?
1: হয়
0: অ'কে, অলপ আগে টিভি বাজাইছিলে।
1: কি কি জানা আছিলে?
0: কেচি মিজাজ আপকে হে ও মেরি সপনো কা সৌদাগর আদাই বি হে।
1: ইটোই দিবে ওকে সপনা লাগে
0: অ'কে, ঠিক আছে। কোনোবাকে ডেডিকেট কৰিবলৈ মন আছে?
1: আমার পছন্দ সুমিত বসন্ন
0: হুম
1: অঞ্জলি বসন্ন বিমল বসন্ন সুনীল পান্সা
0: হুম
1: রমেশ পাত্র
0: হুম
1: শিব কে জানিয়া
0: হুম
1: আকুয়া চব্বিশ পাঠ
0: হুম
1: সুকজি আয়মি আর জুদিনজা রমসি
0: হুম
1: আর আপনি
0: অ'কে, ঠিক আছে। ৰকবিলে মেথা বেছি বেছি দিন পাছতে আপোনাৰ লগা আৱাজ শুনি কিনে বেছি ভাল লাগি আছে। আপোনাৰ কল কৰিছে বেছি খুচি আছে। আপোনাৰ লগা পচন্দিতা গীত শুনিবি আৰু এনজয় কৰি থাকিবি। থেংক ইউ ফৰ
1: অ'কে
0: কলিং। অ'কে,
1: থেংক
0: ৱেলকাম।
1: ইউ
0: অ' ৱেলকাম ৱেলকাম। শুনি থকা সববিলাক প্ৰগ্ৰামত এইবাৰ দুচৰা গীত আকৌ দি আছে দিল হেক মান্তা নাহি ফিল্মত পৰা গাই আছে অনুৰাধা পোটৱাল। আৰু এইটো গীতটো ৰকবিলে মেথা ফ'ৰ্থ স্মাইল ডিপু পাৰ চুমুকি দি মাৰ পৰা কল কৰি কিনে অনুৰোধ কৰিছে। আৰু তাৰ পৰা এফ এম ট্ৰাকপেন লাতাৰ লগা বহুত বহুত সাথীবিলাক আৰু চব আৰ জি এছ খানকে ডেডিকেট কৰি কিনে আছে। তো শুনি থকা চববিলাক শুনিব দিল হে কি মানতা নাহি ফিল্ম কি গীত গাই আছে অনুৰাধা পোটৱাল।

0: Hello.
1: Hello.
0: Yes, good evening.
1: Good evening, madam.
0: Khun Kwesi.
1: Amoy, Sorapata Uyam Khat, Chinimari Gampara Vese,
0: Pagurang.
1: Pagurang.
0: Okay. Uriam Khatra?
1: Hi, Uyam
0: Okay. Kobi ki gana huni bole mon hoina call korise?
1: Khat.
0: Hakikat.
1: Hi.
0: Hakikat thakibo pare kopal sabo apnar laga.
1: অ
0: হাকিকাত হাকিকাত তে কোনটো গীত শুনিবলৈ মন আছে? হইলিবি হাকিকাত, হইলিবি পুৰণা ওলা আছে,
1: নাই নাই ওলা নাই
0: নাইয়া ওলাটো নাই,
1: তেতিয়া আনাৰী ফিল্মৰ গান শুনাই দিব।
0: আনাৰী
1: আনাৰী আনাৰী
0: আনাৰী। অকে, আনাৰীতে কোনটো গীতটো শুনিব?
1: এইটো ফুল চা চেহেৰাতে ৰাখোৱা।
0: আনাৰী হইলিবি, এইটো পুৰণা আছে, 1959 লা আছে এতিয়া আনাৰীটো।
1: তো জিগার ফিল্মৰ শুনাব।
0: জিগাৰ
1: হয় হয়
0: জিগাৰ জিগাৰ জিগাৰ নাই, জিগাৰ ৱালা টিভি একটা গীতহে আছে, জিগাৰটো মই লওঁতে নাই। আমি একটা কথা কৈ দিব, যদি আমি খান ইয়াতে একদম নাবাজায় কইলেতো নাথাকা নিমিতে আমি খান নাবাজায়, এইটো কাৰণে আপোনাৰ খান সদায় দিন প্ৰগ্ৰামতে চামিল হৈ আৰ জে এছ খান কি কি গীত বজাই আছে আপোনাৰ খান সদায় দিন শুনি থাকে, তো এইটো হিচাপতেহে আপোনাৰ খান লা ৰিকুৱেষ্ট খানটো দিলে বেছি খুচি পাব কৈ আপোনাৰকে জনাই দি আছে। হলিবি যদি আপোনাৰ লগা মনতে আলাক ফিল্ম লগা নাম আছে কৈলে মানে কৈ দিবি।

0: फिल्म लगाना मुझसे कुछ कुछ होता है
1: कुछ कुछ तो ऐसे कुछ कुछ देखूं तो गीत होने वो
0: तो पहला गाना तो बजाय दी वो
1: कोई मिल गया है ओके ठीक ऐसे कुनो बाय के डेडिकेट करूं वो कोई ले नाम लो इधर भी जल्दी प्रा
0: डेडिकेट तो बहुत ऐसे
1: हाँ को भी
0: भाईकुन मुंडा ऐसे अमल बसमतारी ऐसे सुनीता बसमतारी सिकारी रंथा रमेश पात्रो আৰু যিমান ধনী থাকা সবকে
1: অ'কে ঠিক আছে ফাগুৰাং আপোনাকে মাফি মাং কৰি আছে কেলে মানে আপোনাৰ কিছুমান ফিল্ম লগা গীত শুনিবলৈ মন থাকিছে হ'লে বি মই লগতে নাথাকি কি নাথাকিছে এইটো কাৰণে লাষ্ট ফাইনেলি আপোনাৰ কুচ কুচ হোতা হে ফিল্ম কি গীত মাং কৰিছে তো শুনিবি আৰু এনজয় কৰিবি কল কৰা নিমিত্তে থেংক ইউ উনি ডাকা সববিলাক প্ৰগ্ৰামটি এইবাৰ দুচৰা গীত দি আছে কুচ কুচ হোতা হে ফিল্ম কি গীত গাই আছে উদিত নাৰায়ণ কবিতা কৃষ্ণ মূৰ্তি আৰু অলকা য়াগনিক লগা আৱাজতে আৰু এইটো গীতটো শুনিবলৈ মন হৈ কিনা উৰিয়াম ঘাট পৰা কল কৰিছে ফাগু উৰাং আৰু তাৰ পৰা তাৰ লগা এফ এম ট্ৰাইকপন লগা কিছুমান সাথীবিলাক লগা নামখন লৈ কিনা আছে আৰু শুনি থকা সববিলাকে ডেডিকেট কৰিছে তো শুনি থকা সববিলাক একসাথ জুড়ব আর শুনব কুচ কুচ হোতা হে ফিল্ম কি গীত গাইছে উদিত নারায়ণ কবিতা কৃষ্ণ মূর্তি আর অলকা ইয়াগনিক